0: 바디 카나토 도그르사 몽리 야글로 하이뇨 하이 꼭두 파싱어 탕날레네 요서로 꼭두 그릉사 사보바토 아우 아하냐 하이 아 코랑 카나야 안그시 타운과 본바기 란차수이 마루 피우과 데위사 꼭두 파리 야사게 날레나
1: Hello.
0: Hello. Lam sogoti for ka hamya paro.
1: Onita phai jong siru.
0: Aao aao.
1: Aao bahut jon hitaye bahut jon sukhaye.
0: Aao belai na ham bai.
1: Aao redu ol nya redu ko ora ba tong bul sijat tong la bo.
0: Aao aao in sijat tong. Donc eh bukok da ko kok bro pai amu to tam na ka hindi kok bai sijak sin kok bro bai stress re ke salanya yana do saikana de.
1: Borok
0: bale tamu bawa
1: saya
0: malah tangan baru. Aku bawa tamu bahu zon kita yang tu bah. Jatuhna hamzah gudah nak kalau. Dah kon hambai. Dah kon. Ah, di bawah ham. Ah, bela bela kena hambai sini buku orang kau ni kanu hanya hai bosa hobi kan. Sini radio ni nak abono bahu zon kita yo bahu zon suka yo. Padahal ke abono. Kok buruk bayi seng serai serai seng mungkin pano, padi kok buruk bayi serai serai ke salai piuan, padi wajar sabu kok tu kering saktong ya sakit nilai. Hello.
1: Hello, di berkaham banyak, bela si di berkaham.
0: Ah, di berkaham lam sogo.
1: Ah, ya si Sandra Paran Robindra Debra ma bayi.
0: Ah, Robindra si Sandra Paran, dah aku sakit nilai Robindra, bahu zon hitayo, bahu zon sukayo, mana dok kok buruk bayi sakit nadi.
1: Kau baru, awak tahu na bay?
0: Sini radio ni
1: mo. Radio ni pak, radio ni.
0: Motu, eh.
1: Eh, radio ni. Moduta.
0: Eh, motu.
1: Jika awak hayang nama kakak ota ni berkhabisingo.
0: Ah.
1: Jika ota bay mana ke elem kering?
0: Elem kering.
1: Awak hajat lagi?
0: Aw, elem no to. Giani sih, nih no tanah kah Hindi kok bay, atau to hitayo bay sukayo. Dah kok hambay kenai tu ni?
1: Dah kok bay Malaysia.
0: Pada zara wo hanya hayo seng mengutang pinai seng calbrum no radio kenalai tunggu. Tapi seng kebang mal listener hanya kau kok tu bay kereng nai dong ni bising tu isaiman oseng borok belai kita tung thulai jak sini radio FM. Awei panda engmani bagai tai em ni bising ti borok belai kena tong thok za kebang ma resamung khanai mano tong thogai mano kebang ma simung ni kok bo sai mano hani borok sahoro abun bagai nya sini radio ni motu bohu jan hitayo bohu jan sukayo tai abun bagai moni kok borok bai phari sing salaina phasingo thanglaya na ozra kok du kreng jak tong ma ba ya sagi nai lai nai ozra kok du ko ba sabo ba to hello
2: hello
0: lam sogoti for ka hamya pharo
2: eh ani kora khana nable
0: eh khana itongo sabun kha sagara di
2: eh ang mare hadog ni sapon de bor masa
0: ah sapon mare hadog ni
2: eh hindi ro khana da man khata bo
0: hindi henka jefru dam sa tamui thanga ke haye ke badi poni ek ta tam phuru hunge hindi re samung ro khana mane
2: acha ga tabu kok borok simi sim khana mane
0: ao tabu khana me ya tabu khare di sungmung panda se re di kus panda abun bagani ang da ko ang no sunga ne nang khana li ana
2: Anto tini na kana zagia o watayo solti gari tom bari khai malia bari tabu kol se nai mase.
0: Ao ao da ko hanka ang singa nyono.
2: Ni kana ni zora kari tai.
0: Ao hanka ang singa da sari. Ready kuis ni.
2: Orang zaka hau paya.
0: Ao da ko hanka ni khai tong di. Pada ingke korang ka hamka khana yang men hanai saung ka ang lain sasui rika singpan bo abo stress reke khana galak. Ozara wo hanyo hai kogduk paizak tong ma ba ya sagi nyalepi nai sabu batong pi. Hello.
1: Wanita nak cai dong biru.
0: Aau aau dah dah. Abu abu ang bos rasa kerja saiman suka do. Abu ang kok tiap naya abu kok ya. Hafin ang saiman amu sungguh rasa kerja abu bagi saya masing siu.
1: Jadi borong ini nak hamun seng. Jadi borong ini nak sukun seng. Man saiman jatuh angge.
0: Aau aau ang ngam ti panoh. Hit tengke do. Aau hitayo hit mana to kaham, amu nung kelayu sing kau gorok.
1: Toto gorong ni kaham mungkin, toto gorong suking sing mah ingat apa?
0: Eh, bela ini hambai ang bam hanya kisawan suku.
1: Hambai apa?
0: Aau. Pada zero sing Simon ka, bohuzon hit माने कहामनि बागै आबुनां किसावान सुखमानि सिनिखक ब्रकनि ककथाय हित नि माने कहाम सुखाय माने खाखसांगै सुख तो सिनिखक बाय खाखसांगो नहनि हनानि हायफानो फायदिते बिस्राय सिरायखे सायमान नाय ना तै कासे तै खरकसा खरकनि बिसिंते हेलो
3: हेलो
0: हलाम सगदि फोर कहाम याफार
3: जिरानियानि
0: साबुं खाताखौ
3: रन्जन देव ब्रह्म
0: आउ रन्जन जिरानियानि
3: अ घर खाना दि रन्दि मारि कक खाताखौ
0: आउ
3: कक थाय
0: अ खाना दि थाय सिरंदि
3: सिरंदि खालाय दंदि थाय सिरंदि नि सामानि कक
0: खाता आ दा कन हामबाय
3: ए हामबाय
0: हाय हाय हाय सायमान फियोकासिन ताखु रन्जननि बिसिंति खनाय तंदि ताई सोरंदि फारि ताई खरसा खरन छि यासा गिनाय लेने आबोनि सिनि कक ब्रक बाय स्राय स्राय खे सें ताई बु सायमान लायने हेलो
4: हेलो मेडम
0: हलाम सगति फोर का हामिया फोर
4: दि फोर थाम पोइना ना हाय आं उदयपुर महारानी नि राजु
0: राजु उदयपुर महारानी ना को साइकना दि बहु जन हितायो बहु जन सुखायो मानि सिन गबरक बाय थामुं खरा
4: नि बनो पोइला मे जानां नों क्वेशन सोंफ्रा आं आन्सार ना हि पोइला फास्ट आं कॉल खेमिन लगे लगे ना ता थैरि खादो
0: या
4: आंगे इंखां खे आं सामान वान सब मात यु बो ता सोंने यद बाय कोन खाता साइर खबन बु आ सामान जों साबो ता सिउ सने बने बु खाना साइ सामान हाय जों आनि वान सामान खे ओमो যতন হালো বমা দেখলাই হাই একে সিরং দি খানা বাই দি মাবো খালে আন
0: খানা দি হন না কো সাইকেলার গদি হিন্দি বাই তামু খানা
4: আন মানসং মান তাম তা হিন মেদম তাই যে জপি বুনো সং মিনা সিতা
0: দা কন দা কন হাম বাই ভাজে হানি হাই সিনিতা কুক রাজু উদপুর ফাসিং নি বসা হরমানি খরং দি খানা দি ফাইদেও জরাবতে খরকসানো ইয়াসাগৈ নালাইয়ানো সাবোবা দংফি হ্যালো লামসগতি ফরকা হামিয়া ফর
1: আং দুগ্রানি স্বর্ণমালা সহারি তো আনি যে বুঝি মাতা বুকু
0: এ
1: মা হুকাই মানে রংদি রংদি মা কক দেখলাইছা
0: হিত কক
1: ফুরংদি ফুরংদি তাই রংদি মা কক দেখলাইছা
0: আও হিত মানে লেতা মুং খনাবা মানে হিতায় হিত দা কো হামবাই আও আও সুরংদি আও আও দা কন হামবাই আও জর সিং হানি হাই সাইমন লাইকা হিত থনমানি আবো কাহামনি বাগৈ হনি হনমা হাইবা তংজাগো তা আংখাই ফিয়াবা আংগো সরাই সরাই সুগিয়ামন বাগৈনি মাসুং ফাইতে তাই খরকসা সগিয়া সাগিনে লেনে সাবো তো হ্যালো
5: হ্যালো বাইদি বল কাম আই আই সিমানি সুরজ তাই দঙ্গ
0: আও সুরজ সিমানি
5: ম ম মানে তা ম ক মানে আন আন মতে কে ওয়ান্স গো মানে এ করুন দি তাই সরুন দি ম কক ম
0: সুখায় মা তো সরুন দি হন মানে কক লাইয়া
5: ও মানে খনার দি খনার খনার দি খনার দি তাই সরুন দি মা
0: দা কো হাম ভাই ফাইদে কবাং কুং বরক নোসং সাইমান কা খনাদি তাই সিরং দি হেনে ফাইদে তাই কাশে কানে সিগা সগে নাই সিনা আবু নিয়া গলো সং তাই কাশে সক আলকা কক দুগো থাংলাই ফিরান আও হাইনো হাই স্রাই স্রাই ইং ইয়াং গাই লান চাওই থাং পিও কা তাই তাবু নি সং মুং তং মানে বহুজন হিতায়ো তাই বহুজন সুকায়ো মানে আবু আ কক থাই নি কক বরক তামুং খনা হ্যাঁ সরংদি খনাদি হেনমা তো আংখে সুখায় হমা তো সরংদি হাইকে খনাদি আক বো গলাইয়া ফাইদে হাই হাইতে খরক সসে ইয়াসাগে নালাইয়ান হ্যালো লাম সগতি পড়ক হামিয়া ফর আও সাবং সাগরে দি খোয়াই আও খোয়াইনি সাবং খা নিখিল খোয়াইনি দা কসারি বহুজন হিতায় বহুজন সুখায় মানে আবাই কক বরক আবুনি কক বরক তামন খানা।